0: चाचा नेहरू असाई मनी चाचा नेहरू असाई मनी तमथमानी तिनी चिनी तमथमानी तिनी चिनी तमथमानी तिनी चिनी
1: एनरिस नों तक दाम सान्नाय सिनायाव बान्दाव
2: आं दाबो ककदां सान्नायहिन दङ आंनि ककदानि मुं ओंखा बिसि गोदाल बिसि गोदाल किफिलि फाइखा बलं खुम टक्सा खुम आके माजिलाता बारि मतमखा बारि खुम तया पेखगै बारखा तंबलां मल बसिबि फाइखा फाइदि बायारक फाबायदि फाइदि सालायरक फाबायदि खुनजु खुमतया बेरै बैसुन लामसंना फाइदि दाल बिदाल खुमन खुमत्रां खावै मुसुं मिसिमन बरम याफाना नायदि खा किफिलदि तमुंस्लाइदि जरा बायबाक्सा गोदालना नायदि ना कारना रोंदि हामजामा सोंदि जतो बाय गोथालाय दंदि खुमतया बुबार बाहाय साहरका बरक बाय बरक मतमलाय दंखा आनि ककतां अरन बायख्या
1: इन ककतां गा खोनाथकदा बायख्या बिसि गोदालनि ककतां बेलाय न खोनाथक्का
3: आनि बुमुं नाय सिदे बर्मा
4: ककलब निमुं आमानि कक अ ककलब न सिनें खा बरंगनां सिकिरं चंद्रकांत मुरासि कक बरक आनि आमानि कक বেলাই খনাথক রোচা বহা ঠাই হুক নি বরক পুংখাইয়া মরক তৈশানি খরাং তিয়ারি মাইরাং বুসু কখরাং আইচুগো শিসাই তকসা বিছাই খেঙ্কা বকরা চং সাকা সাতুং থানতি খতং আমানি নকশারো রোসাম পিথুথুক বুমুল নাইথ থুরিসা বাহার যত নি খুগ কক বরক কতই খনাই খনাথক কক বরক আনি আমানি কক খরক নিশলাই মরক
3: ককতাং নিমুং আবসা কেলে অ ককতাং ন সিনে হাবরং ওয়ানাং শেকিরং বিপ্লব দেবর্মা আবসা কেলে নং সাব ন সলে আশং নাই থক বরে নন বামিয়া কারে আনি সামং করে আবসা কেলে নন মুথু না ওয়াইং করে নমা ন ফা যায় করে ওয়াইং ওয়ানাই কামি করে কামা থাকিয়া বামনাই করে ওয়াইং চেকে বই মুথুনাই করে
2: আনি মুখে এন্ডিস দেবরমা কুঙ্কিলানি কগলপ কুঙ্কিলা খরাং ন তে কুবুন তক রক বেলাই ন খানা তক জাগু সংখে তামো অঙ্গই বিনি খরাং হাকে পুঙ্গুই মানিয়ে অং হিনই কুঙ্কিলা সেলা সে পুঙ্গু বরণী খরাংখে পুঙ্গুই মানিয়ে কুঙ্কিলা সেলা বথব থুমাইয়া থুমনা দিয়া হানি বাগৈ বিহি কুঙ্কিলা সেলা ন কুদিবু বথব থুমনানি রইয়া হিনে বিহিং

0: 나 선물 나가다.
1: 어, 마실래? 이씨, 빠셔서 간판에 너머니 봐이. 너머 가디. 알아, 아수피 봐이.
0: 나 선물 나가 그리자.
1: 봐봐, 좀 따로 봐줘줘라. 돈이 팔들었다. 아우, 능 따샤 파견 가까이 할 때 수강 파견 가까이는 말에 많고. 나라 너는 파견 동마 동의. 기사 나라 나실랑가. 팔리 안 그 탕가다. 이야기 따로 아부리 줘라. 역시 속이 들었구나. 니니 뭉구이 구분요 꼭 가시 그런 탕마도로 이거 봐
0: 아까 보시 뭐 탕 아버지 사그라데
1: 가이너로지 스페셜리스트 클라이너니 바기 라지 스파카 번호 파타로 러허포 어 꼭두 노탐 시게 나일라 바이
2: 가슴이 봐라 앙 사이마노 능 살살 안어로 파이나이 다이 자야 부지 파이나이 그나리 바라띠 니네 바이 아니 그 사러 이제 슥파는 깨봉 뭉뚱툰 কুকুবুইন নিনি আনি শাক ফুর সামু পয়তন হংকাই অ কেবং মুংর বেবাক শারি হাই কমাই মা থংবাই নাই কগন তং ই হাসা কা জেবর বনি কাহাম নাই মাইয়া বা হামুই মালাঙ্গা আব ইয়াং মাসিং ন নুক জাগনাই ভারাতি আজাই ফাই নন মা সান খাও চংখা তাই থিয়া সাং ন সংগিন থানাই নিনি বাগৈ আনি খানি কেওয়া অমরান ন কেওবি তং নাই আং তাবু বিয়াং থাং আব নং মানাই তিনি খুগ খনা কানা তাম হংকে ম সিমি খা হামলিয়া থানানি সকাং নংবাই মালাই মালিয়া মানখেবা মানাই তিন নাই তংবি বিনি বসকাং মাধ্যমি পরীক্ষা আং কাইথরনি থানি সুরিও নং কাহাম গ্রং তংসকি পাইথাক নিনি হামানি ভাড়া দা সম্ভব